0: রি রি দি ও তোদাগে গায়া জিমজি বা লুজি চেন চুচু চিল খা চুচু সিগি নিয়ে কর্তু কর কম সুমজি চিসলে পি রাশেদা জিমজি ওয়াঙ্গে খা ইউজ চেবালে কম সুমজি রে ওয়ার্তা মনে ই গন সামিউলে দিয়ে সুয়া ইনে তোদাগে লামসা কে লিন সুয়া
1: রাগে সিগি ইয়ে জিমজি ওয়াঙ্গে লুজি জিম খা চুচু রেসে না চুচু চিল কম সিগিরতা Chimzubay liri di tuzul diyani rimbling yorshi. Ragay gosay ato tomahda.
0: Ali, chini nye uyu kachan labiya nyung chabshi bie. Jima gom nga pyo goyus lakiji.
1: Nga razu yinji gyun di jay cegu ya duwe a. Uyu kachay yinba di lenda thakaruba. Chimzubay tangdo changgu changxia chay uzi.
0: Yung a.
1: Nga rang chaya ju. 워기 림도야 다도디 장게제베아 겜제학도 장게제베아 장겜추학도
0: 이 관타 된다지 랑시아유 십시티고 밀레비나 라치카니데오 칭마트비
1: 幸福 니랑게 준단다 로종 후춘 시스템디 이시유 마음 바랑게 섭수디 빌레가디 치토우시 이는 니 단다라라 수스티야유 랑게 정지레가디 야우체미 용도에
0: 나 나레 정지레가 야우체유 카리스 워시 섭수디 빌레가 니 야우체 치토바 이지 민니 라고야 여시비
1: 단다랑게 신 참민도
0: 카리스 참민도
1: 어 ཉེ རང དེ དེ སྱོ ཁེ ལེ ཅེ ཆ ཤང ན ཅིམ ཅེ ལེ དེ ཁང ཅི ཝོ མ ད ཁེ ལེ ཁ རེ ཡིན ཡོ ཅེ ཤེ ཤུ དེ གུ ལེ ཅེ ཉེ ས དེ ཅེ བུ ཡུ བེ མ ཚེ ཉམ ཐེ བོ ཁེ ཅེ ཤུ དེ ཅེ ལེ ཤེ ཅེ ཉེ དེ ཅེ གོར ད ཁ ཡིན སེ ན ཤེ ཤུ དེ གུ ལེ ཅེ ཉེ གེ ཁེ ལེ གེ སུ ཉེ གེ ཚབ ཅེ གོ ཅེ ར གེ ཤེ སུ གེ
0: ཟང གེ སུ ན
1: ཨ ཉེ སུ ན 랑기 당대 둘러 군다 대시 되다 십시 뒤뒤 레그진 녀서라 좀 또.
0: 네 둘러 같이 해도.
1: 역도.